जेट थं खलाव संसार जाग थमंग त्रिपुरा नुसि नै रानबाय कप्लाइंखा बुस्कां दाम नुसि बुरियो हास्ते नि जत किसासक हांकर फेरांक गय वाति फाइमान होने हजक मुरखा नबति बनायखु खना सालनि तुमारि साखो 34 डिग्री सेल्सियस दाय खामाव नुसि बुरि डिग्री सेल्सियस नि गानगिनि तंगानो तिनि सालनि साखनि तुमारि 33.4 डिग्री सेल्सियस दाय खामाव नुसि नै 2.2 डिग्री सेल्सियस तंगमानि ককটুমা পাইনে সঙ্গে ককটুমা বুবালতে ওইসা মন্ত্রীপক্ষ নরেন্দ্র মোদী সোমনাথ অমৃতপর পালাইমানি জড়া তিনি গুজরাটে সোমনাথ মান্ডপ মতাই রেখা হাক্তর ভাই বাক্সা হাস্তেব তিনি জুদা জুদা থাই সোমনাথ মান্ডপ নি স্নাফির মনে দিছে সিনিসি বা পৌমানি সোমনাথ স্বাভিমান পর পালাই যাখা এডিসিনি ভিলেজ কমিটি নি সংবাদ নিপাকে তিনি পুর সেন্টার নি মুংরেম তিখলাইকা ককটুমা তিনি নিবাগে অরণ্য পাখিয়া ওল্নি ককটুমা আওয়াইঙ্গান খনা ফুং দামসিনী সতী বুড়ি জীব